0: Churakje dumera, guria chili. Deze keer is dit liedje gezongen door Benny de Jaal, een Mol Malik en Anouk Malik. En kwam uit de film Hangama 2. Uit de film Ghail komt dan Pyar te moet zeker tiho, don't say no, gezongen door Shabbir Kumar.
1: Ik heb je pyar nahi karti. Kripya aap rasta denge?
2: Please.
1: Thank you.
3: Varsha ji, keh do ki tum mujhse pyar karti ho.
1: तुम्हें कुछ भी हो जाए मैं तुमसे प्यार नहीं करती। अब पता चलेगा बच्चू कौन हूँ मैं।
3: मलिका शरारती है। वो तो ऐसे मजाक करती है, बहुत प्यार करती है मुझसे।